লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: শ্রীলঙ্কার চলিত টেস্ট ক্রিকেট শৃঙ্খলার অন্তিমখন খেলত কালি তৃতীয় দিনের সামরণীলৈ প্রথম ইনিংসত 8 উইকেটত সংগ্রহ করা 265 রানের পর শ্রীলঙ্কার আজির খেল। নমস্কার, পুয়ার বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 5,000 কোটি টকাৰো অধিক ধন বিনিয়োগেৰে 3,80,000 বাসগৃহ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক নতুন দিল্লীত কৰা সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ধনৰাশিৰ লগতে কৃষি খণ্ডৰ বাবে অতিৰিক্ত 139 কোটি টকাৰ অনুমোদন পত্ৰ প্ৰদান কৰে। ইয়াৰ অধীনত বানত ক্ষতিগ্ৰস্ত বাসগৃহসমূহৰ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ কৰা হ'ব। এই বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে সাংবাদিকৰ আগত এইদৰে কয়।
1: চিফ মিনিষ্টাৰ আসাম কে শ্ৰীমান হিমন্ত বিশ্ব শৰ্মা জী সে আজ ভেট হুই। আসাম ইস সময় বাঢ় সে যুঝ রা হয় আর আমার প্রাথমিকতা হ্যা যে বাঢ় পীড়িত ভাইয়ো আর বহনো কো কেন্দ্র সরকার প্রধানমন্ত্রী জি কে নেতৃত্ব মে পুরি মদদ করে, পুরা সহযোগ করে। আর ইসলিয়ে জেসা উনহোনে বতায়া কি জিতনে মকান ড্যামেজ হুয়ে হ্যায় বাঢ় সর্ভে হোকে উনকি সূচি আয়েগি তো প্রধানমন্ত্রী আবাস যোজনা কে অন্তর্গত ও আবাস আসাম কো স্বীকৃত কিয়ে যায়েঙ্গে। ফসলে ভি খারাপ হুই হ্যায়, কুছ অতিরিক্ত বীজ কি জরুরত হ্যায় সবজি আর বাকি চিজো কে, উসকি ভি অতিরিক্ত স্বীকৃতি দেনে কা কাম কিয়া যায়েগা। ওহাঁ কে সেল্ফ হেল্প গ্রুপ কে লিয়ে ভি জো ভিলেজ অর্গানাইজেশন হ্যায় 1,50,000 রুপিয়া পর ভিলেজ অর্গানাইজেশন ও ভি রাশি দি যায়েগি। আর নয় মকান জিনকি জরুরত ওহাঁ থি জেসা মাননীয় মুখ্যমন্ত্রী জি নে বতায়া লগভগ 5,000 করোড় রুপে কি রাশি কে কুল মিলেঙ্গে, উনকি স্বীকৃতি ভি দি গই হ্যায়।
0: কেন্দ্রীয় সরকারে রাজ্য চাহ বাগিচাত গৃহ নির্মাণৰ বাবেও সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানক কৃতজ্ঞতা জ্ঞাপন কৰে।
2: आसाम को पूरी तरफ बाढ़ का सामना करने पर ये बाढ़ में हमारा किसानों को काफी लॉस हुए और प्रधानमंत्री आवास योजना में जो मकान बना था वो भी मकान बाढ़ ने काफी लॉस किया, कोई घर फुल्ली डैमेज भी हुआ। मैं माननीय कृषि मंत्री जी को मिलने आया था, आसाम की बाढ़ को दृष्टि में रखते हुए आरकेवीआई योजना में माननीय कृषि मंत्री जी ने 140 करोड़ रुपया का मंजूरी किया और मंजूरी पत्र भी हमको आज हस्तांतर किए। और साथ साथ में आसाम में नया प्रधानमंत्री आवास योजना का मकान बनाने के लिए भी हमको आज 3,86,507 मकान का मंजूरी दिए, स्वीकृति दिए, वो भी अनुमोदित पत्र हमारा हाथ में मंत्री जी ने दिया।
0: মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত পথসমূহ শীঘ্ৰেই মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰাৰ লগতে ভৱিষ্যতে ক্ষতি কম হোৱাকৈ পথ, কালভাৰ্ট আৰু দলঙৰ নক্সা তথা নিৰ্মাণ পদ্ধতি অধিক বিজ্ঞানসন্মত কৰি তুলিবলৈ অনুৰোধ জনায়। তদুপৰি যোৰাবাটৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ঘাইপথ আন্তঃগাঁথনিৰ পুনৰ নক্সা প্ৰস্তুত কৰাৰ বিষয়টো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী চাৰিখৰীয়া ঘাইপথৰ ঘোষণাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই বান ক্ষতিগ্ৰস্ত নুমলীগড় জাঁজী আৰু জাঁজী ডিব্ৰুগড় সংযোগী পথছোৱাৰ মেৰামতিৰ বাবেও আহ্বান জনায়। তদুপৰি কালাইনৰ পৰা শিলচৰলৈ চাৰিখৰীয়া ঘাইপথটো ৰাজ্যিক ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰা সন্দৰ্ভতো আলোচনা কৰা হয়। ইয়াৰ লগতে শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ কাৰ্য ত্বৰান্বিত কৰা, শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰ আৰু গহপুৰ নুমলীগড় সুৰংগৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমে শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ কৰিছে। নতুন দিল্লীত কালি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈয়ে এই বঁটা গ্ৰহণ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনি ৰূপায়ণত শীৰ্ষ প্ৰদৰ্শনকাৰী জিলা হিচাপে সফলতা অৰ্জন কৰিছে। 2026-27 বিত্তীয় বৰ্ষৰ বাবে 296টা ঋণৰ লক্ষ্য লৈ জিলাখনে 404টা ঋণৰ অনুমোদন প্ৰণালীৰে 136% সফলতা লাভ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 3,80,000 বাসগৃহ নিৰ্মাণৰ বাবে 5,000 কোটি টকাৰো অধিক ধন আবণ্টনত অনুমোদন বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণত অগ্ৰাধিকাৰ দিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মুখ্যমন্ত্ৰীৰ আহান প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমৰ শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নেৰে অসমৰ নগৰসমূহ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আৰু ভাৰত আৰু

0: পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ সামুদ্ৰিক খণ্ডৰ দ্ৰুত পৰিৱৰ্তন হোৱা বুলি কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় জাহাজ চলাচল পৰিষদে নতুন দিল্লীত আয়োজন কৰা সাগৰ সংবাদ শীৰ্ষক আলোচনাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে নতুন ব্যৱসায়িক জাহাজ পৰিবহণ আইন 2025-এ 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
1: টুডে নেচনেল শ্বিপিং বোৰ্ড দে হেভ অৰ্গেনাইজড সাগৰ সন্মাত 2026 ডিস্কাশন উইথ দি ডায়লগ উইথ দি পলিচি মেকাৰ্স ইণ্ডাষ্ট্ৰি ৰিপ্ৰেজেণ্টেটিভ শ্বিপ অনাৰ এক্সপাৰ্ট মেৰিটাইম ট্ৰেইনিজ টু ডিছকাছ দ্য চেক্টৰেল গ্ৰোথ প্ৰায়ৰিটিজ বিকজ দিছ পাৰ্টিকুলাৰ ডিছকাশ্যন ডায়লগ আল্টিমেটলি গোয়িং টু হেল্প দি মিনিষ্ট্ৰী ফৰ দ্য ইফেক্টিভ পলিচি মেকিং প্ৰচেছ দি নেচনেল শ্বিপিং বোৰ্ড নিউ মেণ্ডেট ইজ দি আণ্ডাৰ দি মাৰ্চেণ্ট শ্বিপিং এক্ট 2025 দ্য নেচনেল শ্বিপিং বোৰ্ড উইল প্ৰভাইড ষ্ট্ৰেংথেন পলিচি এডভাইচ টু দ্য গভৰ্ণমেণ্ট অন শ্বিপিং টানেজ চিফেয়াৰ ৱেলফেয়াৰ and port link maritime development while serving a structured platform for industry and stakeholder consultation.
0: মন্ত্ৰীগৰাকীয়ে কয় যে নিজস্ব বাণিজ্যিক পথৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনা আৰু বিদেশী সামগ্ৰী পৰিবহণ মাচুল হ্ৰাস কৰাৰ উদ্দেশ্যে এই দিনজোৰা আলোচনাত পৰৱৰ্তী 5 বছৰত বাণিজ্যিক বহৰ নতুনকৈ 100খন জাহাজ অন্তৰ্ভুক্ত কৰাৰ 5 দফীয়া পৰিকল্পনাক লৈ আলোচনা কৰা হয়। ৰাজ্য চৰকাৰে গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নৰ দ্বাৰা ৰাজ্যৰ ক্ৰমাৎ সম্প্ৰসাৰিত নগৰসমূহ উন্নয়নৰ বাবে পৰিকল্পনা লৈছে। গুজৰাট ভ্ৰমণকালত গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যখনৰ নগৰ উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। এই বৈঠকত পৰিকল্পিত নগৰ উন্নয়ন, নগৰ আন্তঃগাঁথনি, পৌৰ সেৱা আৰু নগৰ প্ৰশাসনৰ ক্ষেত্ৰত গুজৰাটৰ উদ্ভাৱনীমূলক পদ্ধতি সন্দৰ্ভত আলোচনা কৰা হয়। দ্ৰুত গতিত সম্প্ৰসাৰিত হৈ অহা নগৰ এলেকাৰ প্ৰেক্ষাপটত এই ব্যৱস্থাসমূহ অসমৰ ক্ষেত্ৰত প্ৰয়োগ আৰু অভিযোজনৰ সম্ভাৱনা লৈও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কালি গুজৰাটৰ কেইবাটাও বিভাগৰ প্ৰতিনিধিৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। তেওঁ আহমেদাবাদত নগৰ উন্নয়ন, পৌৰ প্ৰশাসন, শ্ৰেণীৰ মূল্য নিয়ন্ত্ৰণ আৰু সমবায় শ্ৰেণী উদ্যোগ সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰীসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সাবৰমতী ৰিভাৰ ফ্ৰণ্টৰ লগতে ঐতিহাসিক অটল ব্ৰিজ পৰিদৰ্শন কৰে। তেওঁ 22 কিলোমিটাৰ দৈৰ্ঘৰ সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পৰ পৰিকল্পনা, নিৰ্মাণ আৰু বিভিন্ন উপাদানৰ বুজ লয়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে সাবৰমতী ৰিভাৰ ফ্ৰণ্ট উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত আহমেদাবাদ প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত কাৰিকৰী পৰিকল্পনা আৰু নক্সা, বান ব্যৱস্থাপনা, ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, নাগৰিকৰ বাবে সুবিধা আৰু সমন্বিত নগৰ উন্নয়নৰ আন দিশসমূহক লৈ আলোচনা কৰা হয়। ইয়াৰ পাছত শ্ৰীৰায়ে গুজৰাট ৰাজ্যিক শ্ৰেণী কল সমবায় সংঘৰ অধ্যক্ষ ঈশ্বৰ সিং টি পেটেল আৰু গুজৰাট সমবায় শ্ৰেণী খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে শ্ৰেণীৰ মূল্য, ক্ৰয়, উৎপাদন আৰু বিতৰণৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মাদকদ্ৰব্যৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে। বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ আৰক্ষীয়ে কালি বুজন পৰিমাণৰ মাদকদ্ৰব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। এই লোকজনে জিলাখনৰ চৰ অঞ্চলকে ধৰি বিভিন্ন স্থানলৈ মাদকদ্ৰব্য সৰবৰাহ কৰি অহা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিত কালি বিয়লি অঞ্চলটোৰ এখন দোকানত অভিযান চলাই আৰক্ষীয়ে হেৰইন ভৰ্তি প্লাষ্টিকৰ কেইবাটাও টেমা জব্দ কৰে। ইপিনে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰত কালি আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ মাদকদ্ৰব্য জব্দ কৰে। এই সংক্ৰান্তত ট্ৰাকখনৰ চালক আৰু এজন সহযোগীক আটক কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৱাহাটীৰ পৰা শিলিগুৰিলৈ সৰবৰাহৰ বাবে নিয়া এই মাদকদ্ৰব্যৰ পৰিমাণ প্ৰায় 1.5 কিলোগ্ৰাম। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হ'ব। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা 10 বজাত হ'বলগীয়া এই অভিযান মুকলি অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকিব। ৰাজ্যৰ 35খন জিলাৰ 3,900খন গাঁৱৰ 80,000টা পৰিয়ালৰ প্ৰায় 5 লাখ লোকক এই অভিযানে সামৰি ল'ব। দৰং জিলাৰ দলগাঁওস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই কালি সাহিত্য বিষয়ক কাৰ্যসূচী অনুষ্ঠিত কৰে। মহাবিদ্যালয়খনৰ সাহিত্য আৰু আলোচনী বিভাগৰ উদ্যোগত লিখিবলৈ শিকোৱা হওক সাহিত্য শীৰ্ষক কাৰ্যসূচী

0: লগতে এখন কুইজো অনুষ্ঠিত কৰে। ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ লগতে অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লক্ষীপ্ৰসাদ হাজৰিকাই উদ্বোধন কৰা এই কাৰ্যসূচীত কেইবাগৰাকীও সমল ব্যক্তি আৰু অধ্যাপক অধ্যাপিকা তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত কালি তৃতীয় দিনৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত আঠটা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 265 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰিব। দলটো দুটা উইকেট বাকী থকা অৱস্থাত ভাৰতৰ প্ৰথম ইনিংছতকৈ 238 ৰাণত পিছপৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে 9টা উইকেটৰ বিনিময়ত 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। ভাৰতৰ হৈ দেৱদত্ত পাণ্ডিকালে 117 আৰু ধ্ৰুৱ জুৰেলে 115 ৰাণ কৰে। ভাৰত এই খেলখনত জয়ী হলে 2025-27 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ দৌৰত চতুৰ্থ স্থানলৈ উন্নীত হ'ব। সম্প্ৰতি অষ্ট্ৰেলিয়া প্ৰথম, দক্ষিণ আফ্ৰিকা দ্বিতীয় আৰু নিউজিলেণ্ড তৃতীয় স্থানত আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। উজনি অসমৰ বান বিধ্বস্ত 4 জিলাৰ বানাক্ৰান্তক চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ নামত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিত্ত বিভাগৰ তথ্যত প্ৰকাশ পোৱা মতে 4খন জিলাৰ মুঠ 4,416 বানাক্ৰান্তৰ একাউণ্টত অতিৰিক্তভাৱে চৰকাৰী সাহায্যৰ ধন সোমাইছিল। এনে প্ৰেক্ষাপটত একাউণ্টত সোমোৱা অতিৰিক্ত ধন ঘূৰাই আনিব বিত্ত বিভাগে শিৰোনামেৰে আমাৰ অসম কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। অসমত বৰ্তমান পিঁয়াজৰ দাম 45% পৰ্যন্ত বৃদ্ধি পাই প্ৰতি কিলোগ্ৰামত 60 টকা স্পৰ্শ কৰিছে। মাত্ৰ এসপ্তাহৰ ভিতৰতেই প্ৰতি কেজি পিঁয়াজত 20 টকাকৈ দাম বৃদ্ধি পাইছে। পিঁয়াজৰ অস্বাভাৱিক দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসমলৈ বিশেষ পিঁয়াজ এক্সপ্ৰেছৰো ব্যৱস্থা কৰিছে। দৈনিক অসম কাকতে এই বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিছে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত HIV ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। 5গৰাকী মহিলাসহ 67জন কয়দী HIVত আক্ৰান্ত হোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নীতিন গাডকাৰীক সাক্ষাৎ কৰি বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ত্বৰান্বিত পুনৰনিৰ্মাণ আৰু বান সহনশীল পথ আন্তঃগাঁথনি নিৰ্মাণৰ বিষয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত সবিস্তাৰে যুগুতাইছে। বানপীড়িত পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবীকে ধৰি বিভিন্ন জনমুখী সমস্যাৰ সমাধানৰ বাবে কালি শিৱসাগৰৰ বৰ্ডিং ফিল্ডত অখিল গগৈৰ আহ্বানত বিশাল গণসমাৱেশ অনুষ্ঠিত হোৱা বাতৰিটোৱে অসমীয়া প্ৰতিদিন কাকতত প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি কাকততো আলোকচিত্ৰসহ বাতৰিটো পৰিৱেশন কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 3,80,000 বাসগৃহ নিৰ্মাণৰ বাবে 5,000 কোটি টকাৰো অধিক ধন আবণ্টনত অনুমোদন। বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণত অগ্ৰাধিকাৰ দিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মুখ্যমন্ত্ৰীৰ আহ্বান। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমৰ শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ। আৰু ভাৰত আৰু শ্ৰীলংকাৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত কালি তৃতীয় দিনাৰ সামৰণিলৈ প্ৰথম ইনিংছত 8 উইকেটত সংগ্ৰহ কৰা 265 ৰাণৰ পৰা শ্ৰীলংকাৰ আজিৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱা ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে সমগ্ৰ দেশতে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত এইডছ আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত

প্ৰাক মেট্ৰিক আৰু মেট্ৰিকোত্তৰ শিক্ষাৰ্থীৰ বাবে ছাইমন সিং হৰ' বিশেষ মেট্ৰিকোত্তৰ জলপানীৰ লগতে উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা আৰু অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা উত্তীৰ্ণসকলৰ বাবে আৰ্থিক সাহায্যৰ আবেদনৰ আহ্বান জনাইছে। বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিৱস উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদুন নবী উদযাপন কৰিছে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু সুৰমা ফাউণ্ডেশ্যনৰ সহযোগত আজি উত্তৰ পূব ভাৰতৰ সীমান্ত আৰু সীমা প্ৰয়োগ, প্ৰত্যাহ্বান আৰু সুযোগ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ নেঘেৰী বিলত মঙলবাৰে নিশা সীমান্তক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত আজিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই। কামৰূপ জিলাৰ বকোত নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমখন প্ৰতিবন্ধী বিশেষ বিশ্ববিদ্যালয়ৰ বাবে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমে শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ কৰিছে আৰু ৰাজ্য চৰকাৰে গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নৰ দ্বাৰা ৰাজ্যৰ ক্ৰমাৎ সম্প্ৰসাৰিত নগৰসমূহ উন্নয়নৰ বাবে পৰিকল্পনা লৈছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

পৰিচালনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন, ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ মুকলি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যত প্ৰায় 4 লাখ নতুন পকীঘৰৰ অনুমোদন, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ এককালীন সাহায্য বিতৰণ আৰু কলম্বো টেষ্টৰ চতুৰ্থ দিনা দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ বিপৰ্যয়, 6 উইকেটত 229 ৰাণ সংগ্ৰহ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। নেপালৰ ভোটকোচি নদীত আজি পুৱা অহা আকস্মিক বানে ৰাছুৱা অঞ্চল বিধ্বস্ত কৰাৰ পাছত চুবুৰীয়া দেশখনত 105গৰাকী ভাৰতীয় নাগৰিককে ধৰি 384জন পৰ্যটক সন্ধানহীন হৈ আছে। নেপাল পৰ্যটন পৰিষদৰ তথ্য অনুযায়ী পৰ্যটকসকলৰ ভিতৰৰ 93গৰাকী হৈছে নেপালী নাগৰিক। ভাৰতৰ বাদেও অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডছৰ নাগৰিক এই বানত সন্ধানহীন হৈ আছে বুলি পৰিষদে জানিবলৈ দিছে। অৱশ্যে এই পৰিসংখ্যা প্ৰাৰম্ভিক বুলি স্পষ্ট কৰি বিভিন্ন পৰ্যটন সংস্থা আৰু স্থানীয় প্ৰশাসনীয় গোটৰ সহযোগত পৰ্যটন পৰিষদে অচিৰেই এই সন্দৰ্ভত সঠিক তথ্য আগবঢ়াব বুলি অৱগত কৰিছে। পৰ্যটন পৰিষদে পৰ্যটক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে জৰুৰীকালীন যোগাযোগ নম্বৰ প্ৰকাশ কৰিছে। টোল ফ্ৰী নম্বৰ 1234, হটলাইন 1144 আৰু পৰ্যটন আৰক্ষীৰ নম্বৰ 9851289445ৰ জৰিয়তে বান ক্ষতিগ্ৰস্তসকলৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব। ইয়াৰ লগতে পৰ্যটক তথা তেওঁলোকৰ শুভাকাংক্ষীসকলক যথাসম্ভৱ সুস্থ

0: আৰু চৰকাৰী মাধ্যমৰ জৰিয়তে লাভ কৰা সঠিক তথ্যৰে আগবাঢ়িবলৈ নেপাল পৰ্যটন পৰিষদে অনুৰোধ জনাইছে। অভূতপূৰ্ব জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে ৰাছুৱা, নোৱাকোট, ধাদিং, গুৰ্খা আৰু ছেটৱানকে ধৰি প্ৰভাৱিত অঞ্চলসমূহৰ যুক্তৰাষ্ট্ৰীয় সংসদীয় সদস্যসকলৰ সৈতে আলোচনা কৰে। এই আলোচনাত বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ তথা সাহায্য অভিযানত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিষদৰ সৈতেও এখন বৈঠকত মিলিত হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসীয়ে ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে দুটা জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। বানপীড়িত ভাৰতীয়ই 9779851316807 আৰু 9779709107500 নম্বৰলৈ ফোন কৰিব পাৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই অভিযান মুকলি কৰে। অনুষ্ঠানত সাংসদ যোগেন মোহন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈৰ লগতে জিলা আয়ুক্ত বিক্ৰম কৈৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব মুনিন্দ্ৰ নাথ ন্যাটেকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্ৰীসিংহলে কয় যে HIV সংক্ৰমণৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টি তথা এইডছত আক্ৰান্ত লোকৰ প্ৰতি বৈষম্য দূৰ কৰা, HIV আৰু এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন বিষয়ক জ্ঞানৰ প্ৰসাৰ, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনৰ অন্যান্য সেৱা আদিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ বাবে দুমাহজোৰা এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
1: আজি ডিব্ৰুগড় চহৰত HIV আৰু STI সংক্ৰমণ ৰোগী আৰু ৰোগীক সমাজত ঘূৰাই অনাৰ প্ৰচেষ্টা, HIV ৰোগীক সন্মান আৰু সামাজিক সহযোগ, এই গোটেই বিষয়ৰ ওপৰত দুমাহজোৰা সজাগতা অসমৰ 35খন জিলাত চলিব। তাৰ শুভাৰম্ভ আজি ডিব্ৰুগড় জিলা পা, আৰু মই ভাবোঁ HIV এইডছৰ প্ৰতি মানুহৰ চিন্তাত পৰিৱৰ্তন হ'ব, এই এক নম্বৰ কথা। কিন্তু আজি HIVৰ কাৰণটো, আটাইতকৈ ডাঙৰ কাৰণটো হ'ল ড্ৰাগছ। এই ড্ৰাগছ জাতীয় নিচাই আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংস কৰিছে। আৰু আজি মই মঞ্চৰ পৰা আহ্বান জনাইছিলোঁ যে সামাজিক দায়বদ্ধতা আমি সকলোৱে ল'ব লাগিব, আমাৰ সকলোৰে দায়িত্ব আছে। চৰকাৰে অকলে ড্ৰাগ এবিউজটো বন্ধ কৰিব নোৱাৰে।
0: আজিৰ অনুষ্ঠানত IEC অভিযান সন্দৰ্ভত এখন চমু তথ্যচিত্ৰ প্ৰদৰ্শনৰ উপৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্যৰ 35খন জিলাৰ 3900খন গাঁৱৰ 80,000টা পৰিয়ালৰ প্ৰায় 500,000 লোকক এই অভিযানে সামৰি ল'ব। ৰাজ্যৰ 500খন বিদ্যালয়, 200 মহাবিদ্যালয় আৰু 100খন চৰকাৰী চিকিৎসালয়ক সামৰি IEC অভিযান চলোৱা হ'ব। এই সময়ছোৱাত স্থানীয় লোক, গাঁওবুঢ়া, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ সৈতে সজাগতা সভা অনুষ্ঠিত কৰা হ'ব। তদুপৰি বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ৰেড ৰিবন ক্লাবৰ জৰিয়তে HIV আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হ'ব। চৰকাৰী চিকিৎসালয়সমূহত 100টা বিশেষ শিবিৰ আয়োজন কৰি বিনামূলীয়াকৈ এই ৰোগৰ পৰীক্ষা, পৰামৰ্শদান আৰু চিকিৎসা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 2026-27 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অসমৰ হিতাধিকাৰীসকলৰ বাবে 3,86,507টা নতুন পকী ঘৰৰ অনুমোদন দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে অভিলাষী প্ৰকল্পৰ বাবে 5,024.61 কোটি টকাৰ আবণ্টন দিয়া হৈছে। এই পদক্ষেপে ৰাজ্যৰ গ্ৰামাঞ্চলৰ গৃহহীন আৰু দৰিদ্ৰ পৰিয়ালৰ নিজাকৈ এটা পকীঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ লগতে সমৃদ্ধিশালী গ্ৰাম্য অসম গঢ়াৰ যাত্ৰা সুদৃঢ় কৰিব বুলি শ্ৰীবৰাই আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ গ্ৰামাঞ্চল বিকাশৰ প্ৰতি এই সহযোগিতাৰ বাবে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰামীণ ৰাজ্যৰ সৰ্বাংগীন কল্যাণ আৰু উন্নয়ন সুনিশ্চিত কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সেৱা অব্যাহত ৰাখিব বুলি শ্ৰীবৰাই প্ৰকাশ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি সোধক অনুজা লোপা মুদ্ৰাৰ পৰা।
2: মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 2025-26 বিত্তীয় বৰ্ষৰ শিক্ষা বিভাগৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত আজি মেধাবী শিক্ষাৰ্থীসকলক 10,000 টকাকৈ এককালীন সাহায্য বিতৰণ কৰা হয়। তিনিচুকীয়া জিলাৰ মানৱ কল্যাণ পূজা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰী সোণোৱালে শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ সপোন পূৰণৰ দিশত এই আৰ্থিক সাহায্যই কিছু পৰিমাণে হলেও সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে।

0: এনেধৰণৰ আঁচনি যোগেদিহে বিশেষ পদক্ষেপ ল'ব লাগিব। যিটো কাম আজি মৰাণ স্বায়ত্তশাসিত পৰিষদে লৈছে, আৰু মই ভাবোঁ যে আজি মই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক মঞ্চত পালোঁ। কোনোবাই আই আই টি কৰি আছে চেন্নাইত, কোনোবাই মেডিকেল কলেজত এম বি বি এছ কৰি আছে, কোনোবাই আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত অধ্যয়ন কৰিছে। এনেধৰণে বিভিন্ন গৰাকী যিটো পাৰদৰ্শিতা তেখেতসকলৰ ব্যক্তিত্বত আছে, আজি তাক ফুটাই তোলাৰ বাবে তেখেতসকলে বিভিন্ন শিক্ষানুষ্ঠানত অত্যন্ত দক্ষতা সম্পন্নভাৱে অধ্যয়নক আগবঢ়াই নিছে।
1: শ্ৰী সোণোৱালে কয় যে যুৱ প্ৰজন্মক জ্ঞান, শিক্ষা আৰু দক্ষতাৰে সমৃদ্ধ কৰি এখন আত্মনিৰ্ভৰ, বিকশিত আৰু শক্তিশালী ভাৰত গঢ়ি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। অনুষ্ঠানত মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত কাৰ্যবাহী দণ্ডাধীশ আৱাসিক চৌহদ প্ৰকল্পৰো উদ্বোধন কৰে। বিভিন্ন বিষয়াসকলৰ বাবে উন্নত আৱাসিক সুবিধা নিশ্চিত কৰাৰ জৰিয়তে তেওঁলোকক জনসেৱাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ উৎসাহিত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে জিলাখনৰ প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এই সংযোজন নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও উল্লেখ কৰে। পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদুন নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ বিভিন্ন স্থানত আজি হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ফাতেহা দুৱাজাহম উদযাপন কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাটছিঙিমাৰী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিশ্ব শান্তি, সম্প্ৰীতি আৰু কল্যাণৰ বাবে দোৱা কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গজল পৰিৱেশন, হজৰত মহম্মদৰ জীৱন আৰু আদৰ্শৰ ওপৰত ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিলচৰত এই উপলক্ষে কাছাৰ জিলা জুলুছ মহম্মদী কমিটিৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে উলিওৱা এই শোভাযাত্ৰাত ভালেসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি বি পি এফ দলৰ নীতি নিৰ্ধাৰক সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰা বৈঠকত সমিতিৰ সদস্যসকলৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে আজিৰ বৈঠকত বি টি এ ডিৰ পাঁচখন জিলাৰ অনুসূচিত জনজাতি পৰিষদ, ভূমি উপদেষ্টা পৰিষদ আৰু কেন্দ্ৰীয় বাছনি পৰিষদত একোগৰাকীকৈ বিজেপিৰ সদস্যক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সদৰী কৰে। তদুপৰি বি টি চি পৰিষদীয় সমষ্টি কাজলগাঁও আৰু ৰৌতাৰ উপ নিৰ্বাচনত বি পি এফ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথাও বি টি চি প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।
2: বিজেপিৰ লগত আৰু বি পি এফৰ লগত একেলগে যিহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টীয়ে, তো দুটা পাৰ্টীয়ে আমি কেনেকে একেলগে কাম কৰিব পাৰিম, ইয়াৰ মেকানিজমটো আমি বহুত আলোচনা কৰিছোঁ। বহুত দেৰিকৈ সেইদিনা চি এম ছাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তো যেন হওক, আমি চি এম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ বি টি চি অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা চাব ডিভিজনত, ইয়াত বিজেপি দলৰ পৰা এজন এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম।
1: বিশিষ্ট সমাজবাদী ৰাজনীতিক, স্বাধীনতা যুঁজাৰু, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 29 আগষ্টত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদমেলত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ নেতৃবৰ্গই এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানত গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজী সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ অধ্যক্ষ অভিষেক ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে আলোকপাত কৰিব। অনুষ্ঠানত হিন্দ মজদুৰ সভাৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা ট্ৰেড ইউনিয়নৰ নেতা হৰভজন সিং সিন্ধু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বজালি জিলাৰ সদৰ পাঠশালাৰ সমীপৱৰ্তী টিটকাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু ঘটে। নিহত যুৱকজন বজালিৰ ডুবিমালিপাৰা নিবাসী মনোজ মালাকাৰ বুলি জানিব পৰা গৈছে। ভ্ৰাম্যমান থিয়েটাৰৰ দৰ্শনী উপভোগ কৰি উভতি যোৱা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰায়। পৰৱৰ্তী সময়ত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। চিকিৎসাধীন অৱস্থাতে আজি পুৱা যুৱকজনৰ মৃত্যু ঘটে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
3: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অংশ হিচাপে মেৰা যুৱা ভাৰতে দেশজুৰি এই কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে

এই কাৰ্যসূচীত অংশ ল'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত কাইলৈ দিনৰ 10 বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সচলস্থিত টেনিছ সন্থাৰ চৌহদত চলি থকা ITF ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ MT200 প্ৰতিযোগিতাৰ ক্ৰমে 45, 55 আৰু 65 বছৰ ঊৰ্ধৰ তিনিটাকৈ বয়স শাখাৰ ছেমিফাইনেল পৰ্যায়ৰ আটাইকেইখন খেল আজি অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ডাবল শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহো আজি অনুষ্ঠিত হৈছে। কাইলৈ আন আন শাখাৰ ছেমিফাইনেল খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে পৰহিলৈ প্ৰতিযোগিতাৰ অন্তিম দিনা সকলো শাখাৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব। কলম্বোত চলি থকা দ্বিতীয় তথা অন্তিমখন টেষ্ট খেলৰ আজি চতুৰ্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে আয়োজক শ্ৰীলংকাই নিজৰ দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰীলংকাই ভাৰততকৈ 16 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে আজি শ্ৰীলংকাই নিজৰ প্ৰথম ইনিংছত 290 ৰাণত অল আউট হোৱাৰ পাছত ফল' অনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণ আৰু মানৱ সুথাৰে 3টাকৈ উইকেট দখল কৰে। ভাৰত সম্প্ৰতি দুখনীয়া টেষ্ট শৃংখলাটোত 1-0 আগবাঢ়ি আছে। ধেমাজিৰ ভেহপৰা গাঁও নিবাসী কণ্ঠশিল্পী সংগীত পৰিচালক মাধুৰ্য বুঢ়াগোহাঁইৰ কালি নিশা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। পচুৱা, সোণালী, ৰাংঢালী আদিকে ধৰি 90 দশকৰ বহু জনপ্ৰিয় বিহু গীতৰ কেছেটত প্ৰায় 300ৰো অধিক বিহু গীত আৰু বিহুসুৰীয়া আধুনিক গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে প্ৰায়বোৰ গীত নিজে ৰচনা আৰু সুৰ কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাম পৰিছে। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙে আজি বঘৰাত মৰিগাঁও চিকিৎসা মহাবিদ্যালয় আৰু জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত আয়ুক্তগৰাকীয়ে প্ৰকল্প দুটাৰ কাম কাজৰ বাস্তৱিক স্থিতি পৰ্যালোচনা কৰে। তেওঁ সময় অনুযায়ী নিৰ্মাণ সম্পূৰ্ণ কৰি প্ৰকল্প দুটাৰ সফল ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট অভিযন্তা, ঠিকাদাৰ আৰু নিৰ্মাণ কৰ্মীসকলক নিৰ্দেশ দিয়ে। নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন। ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ মুকলি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যত প্ৰায় 4 লাখ নতুন পকীঘৰৰ অনুমোদন। মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ এককালীন সাহায্য বিতৰণ। আৰু কলম্বো টেষ্টৰ চতুৰ্থ দিনা দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ বিপৰ্যয়, 6 উইকেটত 229 ৰাণ সংগ্ৰহ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: অধ্যায়, আমার লোকপিয়ন, আমার বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
2: আদুন্থু কার্বিডিয়েট লং রিচিং হনালুন আজাইমেক আংডেং লংপেন মোহন সিং হানসে কিলুন কার্বিডিয়েট লং রিচিং হনালুন আর্যুক্থা আদোনালাম থে কাচে তং পিনি বাংফু আন তাংতে আর্যুক্থা লাবাং সালুন।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আদুন্থু আসামিজ লামারজান কালিয়া লোন আজাইমেক আংডেং আলং পেন তালাত মেহমুদ কিলুন আলুন আর্জুইক থা আলুন আলান থে নীরব করেং তাংতে আর্জুইক থা লাবাংসু আলুন

0: ой дай আমাদ লোকপিয়ন আমাদ বিকাশ
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027 আমাৰ লোকপিয়ন আমাৰ বিকাশ।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: লাকে আকাশবাণী টিফু আদুন্থু কাৰ্বিলামাৰজান আলু নাযায় মেক আংডেং আলং পেন একায়মুং ভিপু কাৰ্বিলামাৰজান আলং পেন জিতেন তেৰাংলাপেন অল্পনা ক্ৰপি কিলোন আলুন আৰ্যুইকথা আলুনালাম থে আপৰ আপৰ তাংতে আৰ্যুইকথা লাবাংচু আলুন।